0: এয়া আকাশবাণী গুৱাহাটী। পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল ভি আই পিৰ কনভয়ক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নিৰ্দেশনা। 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত। জাতিৰ পিতা মহাত্মা গান্ধীলৈ 105 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি। আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলৰ ৰিকাৰ ভাষাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন। কিছু সময়ৰ পাছতে অসম কন্যা লাভলীনা বৰগোহাঁইৰ ফাইনেল খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ ভি আই পিৰ কনভয়ক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ভি আই পিৰ কনভয়ৰ বাবে কোনো কাৰণতেই এম্বুলেন্স, অগ্নি নিৰ্বাপক সেৱাৰ বাহন আৰু আন জৰুৰীকালীন সেৱাৰ বাহন আবদ্ধ কৰি ৰাখিব নোৱাৰিব। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনো কনভয় গৈ থকাৰ সময়ত এম্বুলেন্স, অগ্নি নিৰাপণ সেৱাৰ বাহন আৰু আৰক্ষীৰ সঁহাৰি গোটৰ বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহক সকলো সময়তেই চলাচলৰ অনুমতি প্ৰদান কৰিব লাগিব। যান বাহন আৰক্ষী ভি আই পিৰ কনভয় সুকলমে অতিক্ৰম কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত জৰুৰীকালীন সেৱাৰ বাহন পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব নালাগিব বুলি নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰয়োজনত ভি আই পিৰ কনভয় স্তব্ধ কৰি হলেও জৰুৰীকালীন সেৱাৰ বাহনসমূহ সুচলভাৱে চলাচল কৰিবলৈ অনুমতি দিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই নীতি নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ আসোৱাহ নাথাকে সেয়া দায়িত্ববাহী বিষয়াসকলে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব লাগিব। কনভয় কোনো পথেৰে অতিক্ৰম কৰাৰ সময়ত আসোৱাহ থাকি গলে সংশ্লিষ্ট বিষয়াগৰাকী দায়বদ্ধ হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। এইপিনে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ সংখ্যা ন্যূনতম কৰিবলৈ সংশ্লিষ্ট আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মন্ত্ৰী, বিধায়ক, বিষয়া আৰু আন অতিথিৰ বাহনসমূহ মুখ্যমন্ত্ৰী কনভয়ৰ সৈতে একেলগে যাত্ৰা কৰিব নোৱাৰিব আৰু এনে অতিথি বা মন্ত্ৰী, বিধায়ক, বিষয়াৰ বাহনসমূহ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পূৰ্বে অথবা সুকীয়াকৈ চলাচল কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা এই নিৰ্দেশনাত সংশ্লিষ্ট নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰে অহা 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন মুকলি কৰিব বুলি কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চলিত শিক্ষাবৰ্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত 248,263 শিক্ষাৰ্থীয়ে আঁচনিখনৰ অধীনত ধন লাভ কৰিব। নিযুত মইনা আঁচনিৰ জৰিয়তে স্নাতক মহলাৰ ছাত্ৰীসকলে প্ৰতিমাহে 1,250 লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰ মহলা আৰু বি এড পাঠ্যক্ৰমৰ ছাত্ৰীয়ে প্ৰতিমাহে 2,500 লাভ কৰিব। একেদৰে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে প্ৰতিমাহে 1,000 লাভ কৰিব। মাধ্যমিক পৰ্যায়তো 1,89,042 ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি 12 অক্টোবৰতে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিখনৰ ধন মুকলি কৰা হ'ব। উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যৰ 1,02,501 ছাত্ৰই এই আঁচনিৰ ধন লাভ কৰিব। নিযুত বাবু আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে 1,000 আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে 2,000 লাভ কৰিব। অনাগত 10 মাহৰ বাবে হিতাধিকাৰীসকলে এই আঁচনিৰ ধন লাভ কৰিব। ধ্ৰুপদী অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ভাষা শাখাৰ নিৰ্দেশনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ধ্ৰুপদী ভাষাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন, শৈক্ষিক গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ কাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ধ্ৰুপদী অসমীয়া ভাষাৰ উপৰি বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত এই 5টা ধ্ৰুপদী ভাষাৰ বাবে দেশৰ 5খন সুকীয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানত 1টাকৈ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃপক্ষই অনুমোদন জনাইছে। সেই অনুসৰি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ধ্ৰুপদী বাংলা, পুনেৰ ডেক্কান কলেজ পোষ্ট গ্ৰেজুৱেট এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত ধ্ৰুপদী মাৰাঠী, ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী পালি আৰু গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী প্ৰাকৃত উৎকৃষ্টতা কেন্দ্ৰ স্থাপন হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ত এই কেন্দ্ৰ স্থাপনৰ ঘোষণাই অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য আৰু সমৃদ্ধ সাহিত্য বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ নতুন দিগন্ত মুকলি কৰিব বুলি আশা কৰা হৈছে। সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে জল জীৱন মিছনৰ অধীনত 30খন জিলাত নিৰ্মাণ কৰা 92খন পানী যোগান আঁচনি আজি মুকলি কৰা হ'ব। এই আঁচনিসমূহৰ জৰিয়তে ৰাজ্যৰ 15,892টা পৰিয়াল উপকৃত হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ দুটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
1: 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধী ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত দুদিন প্ৰচাৰ চলোৱাৰ পাছত আজি পুনৰ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত দৰ্শন স্কুল খেলপথাৰত আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনকে আদি কৰি দলটোৰ বিধায়কসকল, বিৰোধী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীয়ে নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। তদুপৰি AIUDF দলৰ প্ৰাৰ্থী মৌলানা বদনী আজমলেও বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ মাৰাথন প্ৰচাৰ চলাই আছে। ভোটগ্ৰহণলৈ মাজত মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত জিলাখনৰ ৰাজনৈতিক যুঁজখনে আকৰ্ষণীয় ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: এইবিধৰ নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ হ'বলগীয়া শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি বিয়লি 4 বজাত অন্ত পৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে কাইলৈ নিৰ্বাচনৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। ভোটদাতাসকল অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱাৰ সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। এনে প্ৰয়াসৰ অংশ হিচাপে দেশত ব্যৱসায়িক সুচলতা আইনৰ জৰিয়তে সুচল বাণিজ্যিক বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। অসমত 2016 চনত ব্যৱসায় সুচলতা আইন প্ৰণয়ন কৰা হৈছিল আৰু 2020 চনত এই আইনৰ সংশোধন কৰা হয়। এই অনুসৰি অনলাইন স্বঘোষণাৰ ভিত্তিত কেতবোৰ অনুমোদন, প্ৰমাণপত্ৰ আৰু অনুজ্ঞাপত্ৰ স্বয়ংক্ৰিয়ভাৱে নৱীকৰণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰি বিনিয়োগকাৰীসকলক উদ্যোগ স্থাপনত সহায় কৰাৰ উদ্দেশ্যে 24খন জিলাত উদ্যোগ মিত্ৰ নিয়োগ কৰা হৈছে। একেদৰে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠা তথা পৰিচালনাৰ সুবিধা আইনৰ জৰিয়তে এনে উদ্যোগসমূহৰ বাবে কিছুমান ক্ষেত্ৰত অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন অবিহনে 3 বছৰলৈ ব্যৱসায় আৰম্ভ কৰা আৰু পৰিচালনাৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে অসমৰ উদ্যোগ স্থাপন আৰু ব্যৱসায় পৰিচালনাৰ প্ৰক্ৰিয়া সৰল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু এনে প্ৰচেষ্টাৰ পৰা ৰাজ্যৰ উদ্যোগীসকল বিশেষভাৱে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মানস ৰাষ্ট্ৰীয় উদ্যান আজি দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য

0: ইতিমধ্যে মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে এক জাননীযোগে এই কথা সদৰি কৰিছে। জাননী অনুসৰি আজি পুৱা 10 বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় প্ৰৱেশপথত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে 2026-27 পৰ্যটন বৰ্ষৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে মুকলি কৰাৰ এক অনুষ্ঠান আয়োজন কৰা হৈছে। উল্লেখ্য যে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু অসম বন্যপ্ৰাণী সুৰক্ষা নিয়মসমূহ 1997 প্ৰাসংগিক বিধান অনুসৰি পুনৰ জাননী নিদিয়া পৰ্যন্ত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প খোলা থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পূৰ্বৰ তুলনা সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জীৱ জন্তুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ব্লেক পন্থাৰ মুক্ত বিচৰণে পৰ্যটক আৰু ফটোগ্ৰাফাৰসকলৰ মন যথেষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইফালে নলগাহৰিয়ে গৱেষকসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰো আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। দেশবাসীৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলে ৰিকাৰ্ভ ভাকাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ ভাকাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ইপিনে অসম কন্যা লাভলীনা বৰগোহাঁই বক্সিং মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত চীনৰ বাও ঝিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত আৰম্ভ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ভাৰতীয় নাগৰিক কেপ্টেইন স্মিথ মাছাৰৰ সাহসিকতাৰ কাহিনী, শিক্ষামতে পূজাৰ পূৰ্বে 12 অক্টোবৰতে ছাত্ৰীয়ে নিযুত মইনাৰ ধন পাব বুলি কৰা ঘোষণা আৰু জনসাধাৰণৰ অসুবিধা হ্ৰাস কৰাৰ বাবে VIP কনভয় সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিৰ্দেশনাকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বুধবাৰে কেপ্টেইন স্মিথে ফ্লাই ডুবাইৰ এখন বিমানৰ ককপিটৰ ভিতৰত সহ পাইলটৰ আঘাতত তেজেৰে লুতুৰিপুতুৰি হৈ থকা অৱস্থাত সাহসিকতাৰে যুঁজি শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰাৰ এটা বাতৰি দৈনিক অসম কাকতে ককপিটৰ ভিতৰত দুই পাইলটৰ সংঘাত, হঠাৎ 17,000 ফুট তললৈ তীব্ৰগতিত নামিল বিমান, তাৰ পাছত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ, আমাৰ অসম, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, দ্য চেণ্টিনেলকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষা বন্ধ হোৱা বুলি কৰা ঘোষণা সন্দৰ্ভত দেউলীয়া চৰকাৰ বন্ধ বৃত্তি পৰীক্ষা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ একাধিক বাতৰিক ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত দিখৌৰ অৱবাহিকাত হোৱা ভূমিস্খলনে নদীখনৰ নামনি অংশলৈ উদ্বেগ কঢ়িয়াই অনাৰ এটা বাতৰি, আমাৰ অসম কাকতে উদ্বিগ্ন দিখৌপৰীয়া পুনৰ ঢল নামিব নেকি নগাভূমিৰ পৰা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমিৰ কাকতে এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব বুলি এটা বাতৰি আলোকচিত সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে ডেভিড দাসৰ ওচৰলৈ যাওঁ।
1: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে। আনহাতে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মিজোৰামৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। VIPৰ কনভয়ক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নিৰ্দেশনা। 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত। জাতিৰ পিতা মহাত্মা গান্ধীলৈ 157 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলৰ ৰিকাৰ্ভ ভাকাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন। কিছু সময়ৰ পাছতে অসম কন্যা লাভলীনা বৰগোহাঁইৰ ফাইনেল খেল। আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি আধুনিক আৰু বহনক্ষম যাতায়াতৰ নতুন মাধ্যম হিচাপে মুখ্যমন্ত্ৰীৰ অসম বোম্বে চাইকেল মুকলি বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্বৰ পত্ৰ প্ৰদান ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুত গতিৰে চলি থকা বুলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ আৰু এছিয়ান গেমছত বৰ্তমানলৈ 76টা পদক লাভেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত লাভলীনা বৰগোহাঁইৰ বক্সিঙত সোণৰ পদক অৰ্জন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতিৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰে। দেশৰ আন অংশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী পালন কৰা হয়। বজালী জিলাৰ পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত বিস্তৃত কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সোঁৱৰে। ছাত্ৰাবাসৰ একাংশ শিক্ষক ছাত্ৰ স্বচ্ছতা অভিযান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে গান্ধী জয়ন্তী উপলক্ষে আজি চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে শ্ৰীভূমি জিলা প্ৰশাসনৰ উদ্যোগত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশ লয়। শিলচৰৰ গান্ধীবাগ উদ্যানত গান্ধী জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচীত শিলচৰ পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, গান্ধী শান্তি প্ৰতিষ্ঠানৰ সদস্যকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসম বেম্বু চাইকেল মুকলি কৰে। পুনেৰ বেম্বু ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। এই বাঁহৰ চাইকেল মাত্ৰ 5 টকাত চাৰ্জ কৰি 50 কিলোমিটাৰ চলাব পাৰিব। প্ৰতিমাহে প্ৰায় 1000খন চাইকেল উৎপাদনৰ লক্ষ্য লোৱা এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো ব্যুৰো অব ইণ্ডিয়া ষ্টেণ্ডাৰ্ডে প্ৰমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কয় যে অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব। বাঁহৰ পৰা 800বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ থলুৱা বাঁহৰ পৰা টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দলীয় প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দশন স্কুল খেলপথাৰ, ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, সাংসদ যোগেন মোহনেও এই সভাত অংশ লয়। সাংসদ গৌৰৱ গগৈৰ লগতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাগলে আজি কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। নির্বাচন মুক্ত, নিরপেক্ষ আর শান্তি শৃঙ্খলাময় পরিবেশত সম্পন্ন করার অর্থে জেলা প্রশাসনে বিভিন্ন পদক্ষেপ গ্রহণ করেছে। সমষ্টিটোর বিভিন্ন স্পর্শকাতর অঞ্চলসমূহ আরক্ষী প্রশাসনের ছস্তরীয় বিষয়া আর অর্ধসামরিক বাহিনীর ফ্লেগ মার্চ অব্যাহত আছে। মরিগাঁওয়ের জেলা আয়ুক্ত তথা জেলা নির্বাচনী বিষয়া সৃষ্টি সিংহে আজি নগাঁও লোকসভা সমষ্টির উপনির্বাচনের মরিগাঁও মহাবিদ্যালয়ত স্থাপন করা স্ট্রং রুম আর গণনা কেন্দ্র পরিদর্শন করে। এই পরিদর্শনকালে কেন্দ্রটির সামগ্রিক প্রস্তুতি, নিরাপত্তা ব্যবস্থা আর ইভিএম সুরক্ষিত করে রাখি সুচারুরূপে সম্পন্ন করার গ্রহণ করা প্রয়োজনীয় ব্যবস্থাসমূহ পর্যালোচনা করে। এই সন্দর্ভত আমার মরিগাঁওয়ের সংবাদদাতা ডালিম ফুকনে এইদরে কয়।
1: অহা 6 অক্টোবর অনুষ্ঠিত হবলগিয়া 9 নং লোকসভা সমষ্টির উপনির্বাচনের 968টা ভোট কেন্দ্রত 7,65,464 ভোটারে নিজা নিজা ভোটদান সাব্যস্ত করব পারিব। ইতিমধ্যে মরিগাঁও জেলা প্রশাসনে নগাঁও লোকসভা সমষ্টির উপনির্বাচনের মরিগাঁও জেলা উপনির্বাচনের সম্পূর্ণ প্রস্তুত হয়ে পড়েছে। এই নির্বাচনত মুঠ 4,500তকৈ অধিক পোলিং প্রিজাইডিং আর অন্যান্য বিষয়া কর্মচারী নিয়োজিত হব। ইতিমধ্যে জেলাখনের লোকসভার উপনির্বাচনের রাজনৈতিক তৎপরতা বৃদ্ধি পাইছে। বিভিন্ন রাজনৈতিক দলের তারকা প্রচার সকলে জেলাখনের বিভিন্ন অংশত নির্বাচনী প্রচার অব্যাহত রাখিছে।
0: সমাগত শিলচর পৌর নির্বাচনের আজি ভোটগ্রহণ কর্মীসকলের মাজত নির্বাচনী সামগ্রী বিতরণ করা হয়। আই এস বি টি আর আই এস টি টির স্ট্রং রুমের ভোটগ্রহণ কর্মীসকলক বেলট বাকসর অন্যান্য প্রয়োজনীয় নির্বাচনী সামগ্রী প্রদান করা হয়েছে। কাছাড় জেলা নির্বাচনী বিষয়া রাহুল কুমার গুপ্তা আর আরক্ষী অধীক্ষক পার্থপ্রতিম দাসে নির্বাচন সুচারুরূপে আর শান্তিপূর্ণভাবে পরিচালনা করার সামগ্রিক প্রস্তুতির তদারক করে। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রের। পরবর্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
2: আজিৰে পৰা 8 অক্টোবৰলৈ দেশজুৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই বিশেষ সপ্তাহটোৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক পৰিৱেশ, জৈৱ বৈচিত্ৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হস্তী পূজা, জিৰাফৰ নামকৰণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তালৈ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ পবিতৰা অভয়াৰণ্যলৈ এটা সজাগতামূলক মটৰ চাইকেল সমদল উলিওৱা হয়। উদ্বোধনী কাৰ্যসূচীৰ সমান্তৰালভাৱে বনমন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম কাজৰ পৰ্যালোচনা কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰায় 340 কোটি টকাৰ ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক এক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি উল্লেখ কৰে। এই প্ৰকল্পৰ অধীনত দেশৰ ভিতৰতে এখন বিশালাকাৰ পক্ষী উদ্যান নিৰ্মাণ কৰিবলৈ লোৱা হৈছে, য'ত বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে মুক্ত আৰু প্ৰাকৃতিক পৰিৱেশত বিচৰণ কৰিব পাৰিব। ইয়াৰ উপৰি চিৰিয়াখানা চৌহদটো দৰ্শনাৰ্থীসকলে, বিশেষকৈ শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলে যাতে সহজতে পৰিভ্ৰমণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অহা 3-4 মাহৰ ভিতৰত এই নতুন সুবিধাবোৰ সাজু হৈ উঠিব। উল্লেখযোগ্য যে 8 অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। বন অধিকাৰ আইন 2006ৰ অধীনত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্বপত্ৰ প্ৰদানৰ উদ্দেশ্যে বিশ্বনাথ জিলাৰ গহপুৰৰ কনকলতা ভৱনত আজি ভূমি স্বত্বপত্ৰ বিতৰণ কৰা হয়। ৰাজ্যৰ শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ 97 গৰাকী হিতাধিকাৰীক ভূমি স্বত্বপত্ৰ বিতৰণ কৰি এইদৰে কয়।
3: আজি মই বিশ্বনাথ জিলাত গহপুৰত আহি উপস্থিত হওঁ আৰু ইয়াতে ভূমি স্বত্ব আমি প্ৰদান কৰোঁ আৰু ইয়াক ডিচেম্বৰৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো জিলাখনত সম্পূৰ্ণ কৰাৰ কাৰণে জিলা আয়ুক্তই এক প্ৰতিবেদন দিছে। গতিকে মই আকৌ আহিম, মই আশা ৰাখিম যে নতুন বছৰটো অহাৰ আগত বিশ্বনাথ জিলাখনত যিমান বৈধ লোক আছে বনাঞ্চলত বসবাস কৰা, তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি স্বত্ব লাভটো, তেওঁলোকৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আজি 97 আৰু 97 ইয়াৰ লগত আৰু 1200 মোক জনাইছে, যিখিনিৰ ভিতৰত বহুতখিনি ইনষ্টিটিউচন আছে, অনুষ্ঠান প্ৰতিষ্ঠান আছে, আজিখিনি ব্যক্তিগত, গতিকে এই ব্যক্তিগতখিনি বিতৰণ কৰা হ'ল।
2: উল্লেখযোগ্য যে বনাঞ্চলত বসবাস কৰি অহা তথা আইন অনুসৰি যোগ্যতা অৰ্জন কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত বিধায়ক উৎপল বৰা, মুনীন্দ্ৰ দাস, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে কামৰূপ জিলাৰ সংহত জিলায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এখন সভাত 18 গৰাকী হিতাধিকাৰীক ভূমি স্বত্বপত্ৰ বিতৰণ কৰা হয়। বিধায়ক দিগন্ত কলিতা, ৰাজু মেছ, প্ৰকাশ চন্দ্ৰ দাসৰ লগতে কামৰূপ জিলায়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত হিতাধিকাৰীসকলৰ মাজত ভূমি স্বত্বপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ডিব্ৰুগড়ৰ থানা চাৰিআলিত আজি সেৱা সংকল্প অভিযানৰ অন্তৰ্গত নমো সেৱা গাঁথাৰ বিশেষ কাৰ্যসূচীত এখনি নাট পৰিৱেশন কৰা হয়। তিনিচুকীয়াৰ এটি নাট্যগোষ্ঠীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন, কৰ্ম, ৰাজনৈতিক যাত্ৰা, দেশৰ প্ৰতি অৱদান আৰু সেৱা সমৰ্পণৰ আদৰ্শ উপস্থাপন কৰি এই নাটখনি প্ৰদৰ্শন কৰে। নাটখনত প্ৰধানমন্ত্ৰীৰ জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ অধ্যায়ৰ লগতে দেশৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ দৰ্শকৰ আগত উপস্থাপন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অতিৰিক্ত আয়ুক্ত সমুজ্জ্বল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্টৰ চৈকত পাত্ৰকে ধৰি বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইপিনে সেৱা সংকল্প অভিযানৰ অংশৰূপে চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিশেষ স্বাস্থ্য আৰু জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। জনসাধাৰণৰ ওচৰলৈ চৰকাৰী সেৱাসমূহ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই শিবিৰটো সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই জনকল্যাণমূলক শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজে বিনামূলীয়া স্বাস্থ্যসেৱা আৰু ঔষধ লাভ কৰাৰ লগতে আয়ুষ্মান কাৰ্ড, দিব্যাংগ কাৰ্ড, জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ, মাটিৰ নথিপত্ৰকে ধৰি বিভিন্ন জৰুৰী সেৱাৰ সুবিধা লাভ কৰে। এই উদ্বোধনী কাৰ্যসূচীত চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত নৱদীপ চাংমাইৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। লখিমপুৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গান্ধী জয়ন্তী উপলক্ষে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। বন্দে মাতৰম আৰু জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই আহোম ৰাজত্বৰ পৰা ব্ৰিটিছ শাসনকাললৈ জিলাখনৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট সামৰি বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতে বিধায়ক ঋষিৰাজ হাজৰিকাই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাকৈ শিক্ষাংগন নামেৰে এটি বিনামূলীয়া ৱেব পৰ্টেল মুকলি কৰে। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক বিকাশ দাসক শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডাঃ কুলেন্দু ভূঞাই ফিজিঅ'থেৰাপীৰ বিষয়ে বক্তৃতা দিয়ে। এই সভাত জ্যেষ্ঠ আৰক্ষী বিষয়া গুণেন্দ্ৰ ডেকা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বিমান চন্দ্ৰ চেতিয়া, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোহিত হাজৰিকা, উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণাধৰ সেনকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা জিলাখনৰ গণ্যমান্য লোকসকল উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
0: মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে আজি পুনৰ মুকলি কৰা হৈছে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে। ইয়াৰ পাছতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীত অংশগ্ৰহণ কৰে। পূৰ্বৰ তুলনাত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে অবৈধভাৱে দখল কৰা উদ্যানখনৰ ভূমি দখলমুক্ত কৰা হৈছে বুলিও বিটিচি প্ৰধানগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। জাপানৰ আয়োচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ভাৰতে আজি হকীত এটা, মল্লযুঁজত এটা, বক্সিঙত তিনিটা আৰু আৰ্চাৰীত এটা, মুঠ ছটা সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাওজিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ ৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 16 সোণ, 25 ৰূপ আৰু 35 ব্ৰঞ্জ পদকসহ মুঠ 76 পদকেৰে তালিকাৰ 5ম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি। আধুনিক আৰু বহনক্ষম যাতায়াতৰ নতুন মাধ্যম হিচাপে মুখ্যমন্ত্ৰীৰ অসম বেম্বু চাইকেল মুকলি। বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্ব পত্ৰ প্ৰদান আৰু এছিয়ান গেমছত বৰ্তমানলৈ 76টা পদক লাভেৰে ভাৰত তালিকাৰ 5ম স্থানত। লাভলীনা বৰগোহাঁইৰ বক্সিঙত সোণৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।